तेनू इश्के हैं मुझसे जो कहते दुहान, दिल क्या मैं तुझ पे लूटा दूं मेरी जान, नचा में तेरे तेरे नाव, क्या गाना लेकर पंजाबी सॉन्ग। फिल्म जाने कहां से आई है से निकाला गया है एन ओरिजिनल दैट इज गेसोंग डोर सोनू निगम, बट दिस इज द बैंड फॉर्मेशन टू फेमस। Altijd prettig en gezellig om naar te luisteren. Maakt niet uit hoe laat het is. Of het nou vroeg in de ochtend is, middag. Of gewoon lekker laat in de avond. Je wordt er altijd vrolijk van, toch? Ujala Radio. Jahapjar, Gujjar, Musti, Miltahen. Daar ben je op afgestemd. En die Musti, die Hangama, Gujjar, Pjar, die krijg je ook vandaag. Tijd voor wat meer hangama? DJ Chetas. Met deze geweldige mix van Premika uit de film Dilwale.